0: আৰু পুলিচ প্ৰেজেণ্ট আৰু লেবাৰ ডিপাৰ্টমেণ্টছ পৰা প্ৰেজেণ্টেশ্যনছ দিয়াখন শুনি থাকিছে। বৰপৰা ডিষ্ট্ৰিক্ট ডি এডিকশ্যন চেণ্টাৰ চকীডং টি যাই কিনা মেম্বাৰছ লগতে ৰিহেবিলিটেশ্যন ইনিচিয়েটিভ কাৰণে মাদাত জাৰি ৰাখিবলৈ বিশ্বাস জনাইছে। আৰু ফিফা ৱৰ্ল্ড কাপটি স্পেইন বা বেলজিয়াম লগতে ছেকেণ্ড কোৱাৰ্টাৰ ফাইনেলছ লছ এঞ্জেলছ ষ্টেডিয়াম ইংগলৱুড ইউ এছ টি দুইটা আৰু শূন্যৰ পৰা হাৰাই দি কিনে ছেমি ফাইনেলছ দি পুঁজি যাইছে। দুইটা টীমছ পৰা বি হাফ টাইম তাকটি একটা একটা আহি থাকিছে। স্পেইন পৰা 30 মিনিটছ দি আগি জাৰি কিনে মিডফিল্ডাৰ ফেবিয়ান ৰয়েছ পৰা ৰিপাউণ্ড পৰা স্কোৰ কৰিছে। বেলজিয়াম পৰা একি কৰি দিয়া গ'লটো 40 মিনিট দি চাৰ্লছ ডে কেটেলিয়াৰ পৰা দিছে। মিকেল মাৰিনৰ পৰা স্পেইন কাৰণে জিতিবলৈ গ'লটো বেলজিয়াম গ'লকিপাৰ চেনি লেমেন্ছ পৰা গাল্টি কৰাৰ পাছতে 88 মিনিটেই স্ক'ৰ কৰিছে। ফ্ৰান্স বা মৰক্কোৰ লগতে ফাৰ্ষ্ট কোৱাৰ্টাৰ ফাইনেল বাষ্টন দি হাৰাই দিয়াৰ পাছতে ছেমি ফাইনেলছ দি বঢ়াই যাইছে। নৰৱে বা ইংলেণ্ড লগতে থাৰ্ড কোৱাৰ্টাৰ ফাইনেল দি মিয়ামি গাৰ্ডেনছ দি খেলিবলৈ আছে আৰু ডিফেণ্ডিং চেম্পিয়নছ আৰ্জেণ্টিনাৰ পৰা ছুইজাৰলেণ্ড লগতে ফৰ্থ কোৱাৰ্টাৰ ফাইনেলটো কানচাছ চিটি দি ছেটাৰডে সানডে খেলিবলৈ আছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি চামচাদ বাজি 10 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে।
1: গুড মৰ্ণিং, দিছ ইজ আকাশবাণী কহিমা, দ্য মৰ্ণিং নিউজ ৰেড বাই কাহৰ জেষ্টে। The Nagaland Baptist Church Council NBCC has urged Chief Minister Nipurio to press the center to withdraw the proposed Foreign Contribution Regulation Amendment Bill 2026, claiming that it would adversely affect churches, Christian institutions, charitable organizations, and civil society groups engaged in humanitarian and developmental work. In a representation submitted to the Chief Minister, the NBCC representing 21 Baptist associations, 4 associate members, 1,626 congregations and 7,48,532 baptized members across Nagaland said the church has been a key partner in the state's development for over a century through its work in education, healthcare, peace building, disaster relief, youth and women's empowerment, de-addiction programs and care for the poor and marginalized. While acknowledging the Government of India's authority to regulate foreign contributions in the interest of national security, transparency and accountability, the Council maintained that the proposed amendments go beyond reasonable regulation and impose excessive restrictions on genuine charitable and faith-based organizations that complement government welfare efforts. A deputy commissioner-level border coordination meeting between Jorhat district of Assam and Mohokchund district of Nagaland was held yesterday at the ADC office in Mankolamba under Mohokchund district. During the meeting, both sides reaffirmed strict adherence to the status quo at Ausendan village in line with the decision taken at the chief secretary level meeting on 31st July 2021 and agreed to refrain from any activity or new construction that would violate the existing arrangement. Regarding Aukam village, the two districts decided that the concerned border magistrates will conduct a joint verification of the area within 7 days. Both administrations also agreed to strengthen coordination, maintain regular communication, promptly share details of newly transferred border magistrates and police officers, and provide prior intimation of official border visits while taking local sensitivities, including Sunday observance in Nagaland, into consideration. The central government has amended Drugs Rules 1945 to strengthen regulation of high alcohol-containing drug formulations. The Ministry of Health and Family Welfare has removed the existing exemption from licensing requirements for formulations containing ethyl alcohol. According to the notification issued by the Ministry of Health and Family Welfare, all formulations containing more than 12% per volume of ethyl alcohol in quantities exceeding 30 milliliter will no longer be covered under the exemption provided to them under Schedule K. Such products will be required to obtain the requisite licenses under the Drugs and Cosmetics Act 1940. The monthly meetings of the District Planning and Development Boards of Chimakidima and Wakha were held yesterday with discussions focusing on governance, infrastructure and public welfare. At Chimakidima, DPDB Chairman and Advisor Jali Rio urged government officers to discharge their duties with dedication and commitment. Advisor Hekani Jakhalu stressed the need to strengthen the local economy by supporting MSMEs and local enterprises in line with the vision of

0: প্ৰকাশ নাড্ডা কৈছে ৱৰ্ল্ড পপুলেশ্যন ডেটো ভলণ্টিয়াৰ ফেমিলি প্লেনিং লগা দৰকাৰকে দেখায় আৰু ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট পৰা গাড়ী খান্দে হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেটছ লাগু কৰাইছে। এতিয়া পূৰা খবৰ। ভাৰত আৰু নিউজিলেণ্ড আজি তাইখান লগা সম্বন্ধটো একটা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপতে উঠাই দিছে আৰু অকলেণ্ডে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাই লগা নিউজিলেণ্ড কাউণ্টাৰপাৰ্ট ক্ৰিষ্টোফাৰ লাক্সেন মাজতে কথা কৰি কিনে 5 সাল লগা টাৰ্গেট ৰাখি কিনে গুডছ আৰু ছাৰ্ভিচেছতে সদায় চাল দুয়োটা দেশ লগা ব্যাপাৰটো 2030 তকতে 35,000 কৰোৰ টকাদে ডাবল কৰিবলৈ কথা কৰিছে। ডেলিগেশ্যন লেভেল কথা বতৰা কৰাৰ সময়তে কথা কৈ কিনে প্ৰধানমন্ত্ৰী মোদী কৈছে নিউজিলেণ্ডে তাই লগা ভিজিটটো বাইলেটাৰেল ৰিষ্টাদে ঐতিহাসিক মাইলষ্টোন চিহ্ন কৰিছে আৰু দুয়োটা দেশ মাজ লগা সম্বন্ধে তাজা গতি দিব।
1: লোকতান্ত্রিক মূল্যক মে দৃঢ় বিশ্বাস হামে নেচুরাল পার্টনার বানাতা হ্যায় মেড ফর ইচ আদার জেসা হ্যায় ইয়ে আর দূসরি প্রকার সে দো মেরিটাইম দেশ কে রূপ মে হামারা করিবী সহযোগ ইন্ডো প্যাসিফিক কো এক নই তাকত দেতা হ্যায় আর শান্তি কে হামারে জো লক্ষ্য হ্যায় উসকো অ্যাচিভ করনে মে হামারে সম্বন্ধ এক নই ঊর্জা ভর সকতে হ্যায়।
0: দুইটা দেশ মাজতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট FTAকে তাৰিফ কৰি কিনা মিষ্টাৰ মোদী বৰা FTA প্ৰচেছকে খাতা সময়তে চেচ কৰিয়া নিউজিলেণ্ড লগা কোচিছকে সাৰাহনা কৰিছে আৰু প্ৰধানমন্ত্ৰী লাক্সেন আৰু তাই লগা চৰকাৰকে তাইখন লগা লিডাৰশ্বিপ নিমিত্তে ধন্যবাদ দিছে। অফিচাৰে কথা কৈ কিনা নিউজিলেণ্ড প্ৰধানমন্ত্ৰী এনাউন্স কৰিছে কি ভাৰত আৰু নিউজিলেণ্ডটো দৰকাৰ ছেক্টৰছ খান্দে মিলি কিনা কাম কৰিয়া বঢ়াব কাৰণে ডাঙৰ ফ্ৰেমৱৰ্ক দিলাবলৈ এটা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বনাব।
2: Today I'm pleased to announce that Prime Minister Modi and I have agreed to elevate our relationship to a strategic partnership and this is a significant step forward in a world that is increasingly volatile and uncertain. Strong partnerships are more important than ever before and this provides a stronger platform for practical cooperation in prosperity, security and people to people connections.
0: Rising People's Party RPP আজি ৰুলিং নাগা পিপলছ ফ্ৰণ্ট NPF লগতে ফৰ্মেলি মিলাই লৈছে। চিফ মিনিষ্টাৰ আৰু NPF প্ৰেচিডেণ্ট নিপিউ ৰিঅ' বৰা ইটো কদমগে নাগা মানুহ লগা ভাল নিমিতে মানুহ ভাৱনা এক্সপিৰিয়েঞ্চ খান আৰু প্ৰেৰণাগে একে লগতে আনিয়া কৈছে। মিষ্টাৰ ৰিঅ' কৈছে নাগা পলিটিকেল ইছ্যুকে চুলঝাবলৈতো NPF আৰু পিপলছ ডেমক্ৰেটিক এলায়েন্স PDA চৰকাৰ দুয়োজন লগাবি উচ্চা জিম্মেদাৰী থাকি আছে। কৈছে পাৰ্টিটো ইনক্লুচিভ ইজ্জত থাকে আৰু মঞ্জুৰ কৰিব পাৰিয়া পলিটিকেল ষ্টেটমেণ্ট বনাবলৈ জাৰি ৰাখিব। ডাঙৰ নাগা লগা একতাকে ধ্যান দি কিনা তাই কৈছে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ আছাম আৰু ম্যানমাৰ খানকে তে এডমিনিষ্ট্ৰেটিভ বাউণ্ডেৰিজ পৰা নাগা মানুহ লগা বাটিয়া চীনকে কমজোৰ কৰিব পাৰিয়া নাই।
3: It has always been strong desire and aspiration for the Naga people to come together as one family under one administrative umbrella. We must recognize the reality of the present, the expression of physical integration, or forget our collective aspirations. If physical integration cannot be immediately achieved, then we must constantly, tirelessly work towards emotional integration, social, cultural integration. This is our belief and we'll walk towards that. We must bring our people closer. We must build bridges between Nagas communities. We must strengthen people-to-people relationship. We must create platform for our youth, our women, our elders, our intellectual, our civil society organizations, and our political leaders can interact.
0: তাদের নাগা থাকিয়া জাগা লাগা ফিজিক্যাল ইন্টিগ্রেশনটো ইতিয়া জলদি হাসিল করব নারিব পারে কিন্তু চিফ মিনিষ্টাৰ বৰা ইমোশনেল ইন্টিগ্রেশন নিমিতে নাগা জাতিখান মাজতে সম্বন্ধ মজবুত কৰিবলৈ কোশিশ জারি রাখবলে অনুরোধ কৰিছে। তাই মণিপুৰতে নাগা থাকিয়া খান লগতে প্ৰদেশ লগা এছেম্বলি ইলেকশ্যনছ আগে NPFকে মজবুত কৰাবলৈ বি এপিল কৰিছে। মিষ্টাৰ ৰিঅ' কৈছে BJP লগতে NPF লগা এলায়েন্সটো নাগা লগা চীন পৰম্পৰা আৰু খ্ৰীষ্টান নিয়ম খান বাছাই কিনে জলদি পলিটিকেল সমাধান আনিবলৈ এইম কৰিয়া লগা আছে। RPP প্ৰেচিডেণ্ট জোল নাগা বৰা মাৰ্জ কৰিয়াটো ফৰ্মেলি এনাউন্স কৰি দিছে। 2020তে ফৰ্ম কৰি কিনে পাৰ্টিটো 2023 নাগালেণ্ড এছেম্বলি ইলেকশ্যনছতে একো ছিট জিতিব পৰা নাই। আজিতো ৱৰ্ল্ড পপুলেশ্যন ডে আছে। ইউনিয়ন হেলথ আৰু ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ জগত প্ৰকাশ নাড্ডা আজি কৈছে কি ৱৰ্ল্ড পপুলেশ্যন ডেটো ভলণ্টিয়াৰী ফেমিলি প্লেনিং কিচিম কিচিম চইচ লগা জানানি আৰু স্বাস্থ্য পৰিবাৰ লগা দৰকাৰকে ইনক্লুচিভ আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট লগা ফাউণ্ডেশ্যন জনাইছে। একটা ছ'চিয়েল মিডিয়া পষ্টে মিষ্টাৰ নাড্ডা বৰা হেল্ডি টাইমিং আৰু স্পেচিং অফ pregnancies for the well-being of mother and child aro planned parenthood laga theme aro campaign slogan when children are spaced correctly families become healthier and happier to reproductive choices laga janani aro bhal family planning seva khan dwara ama aro bacha laga swasth bhal rakhia laga dorkar ge lagu korise स्टेट ट्रान्सपोर्ट डिपार्टमेन्टबाट सुप्रिम कोर्ट लगा